লিয়াছে আৰু ষ্টেক হোল্ডাৰ্ছ পৰা সুঝাৱ দিবলৈ মাগিছে। জুভেনিয়েল অফেন্সেছ বেছি উঠি থাকে ওপৰত চিন্তা জনাই কিনে তাইৰ পৰা কৈছে কি কমচে কম 35,000 নিচিনা ক্ৰাইমছো বাচা কানবা কৰি আছে আৰু কনচালটেশ্যনছ আৰু ৰিফৰ্মছ লগা দৰকাৰ জনাইছে। ছ'চিয়েল ৱেলফেয়াৰ ডাইৰেক্টৰ তোশিলি জামহমিৰ পৰা মজবুত ইনষ্টিটিউচনেল মদত ভালৱালা ইণ্টাৰ ডিপাৰ্টমেণ্টেল মিলমিলাপ আৰু ৰিছপনছিভ আৰু চাইল্ড ফ্ৰেণ্ডলি ইক' চিষ্টেম দ ষ্টেটি অৰফেণ্ড এবাণ্ডেণ্ড আৰু গৰীব বাচা খান কাৰণে ৰাখিবলৈ কৈছে। ইউনিয়ন মিনিষ্টাৰ ফৰ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ জিদান ৰাম মাঞ্জিবৰা নাগালেণ্ডে সবচে পহিলাবাৰ দুদিন কাৰণে আহিছে। দাই ডিমাপুৰ এয়াৰপৰ্টে আজি পুঞ্জীয়া সময় অফিচিয়েলছ খান ইণ্ডাষ্ট্ৰিজ আৰু কমাৰ্চ ডিপাৰ্টমেণ্ট পৰা স্বাগত কৰিছে। শ্ৰী মাঞ্জিবৰা গভৰ্ণৰ নাগালেণ্ড নান্দ কিশোৰ যাদৱ লগতে লোক ভৱন কহিমাদি আজি শ্যাম লগ কৰিবলৈ আছে। ইউনিয়ন মিনিষ্টাৰ বা কালি একটা মিটিংটো আলগ আলগ ডিপাৰ্টমেণ্টছ লগা অফিচাৰ্ছ লগতে চুমুকুটি মাতি ৰাখিবলৈ আছে। এইটো পাছতে শ্ৰী মাঞ্জিবৰা একটা ৰিভিউ মিটিংটো ষ্টেট অফিচেছ খান এন এছ আই চি কে ভি আই চি কয়ার বোর্ড আর এম এস এম ই ডি এফ ও লগত মিনিষ্ট্রি অফ এম এস এম ই নিচিটি রাখবলে আছে। আগেটি আজি নাগালেণ্ডে নাহিয়া সময় ইউনিয়ন মিনিষ্টার বা চিফ মিনিষ্টার নিফিউরিও আর ডেপুটি চিফ মিনিষ্টার ওয়াই পত্তন লগত দিল্লি এয়ারপোর্টটি লগ করেছে। পেট্রোল আর ডিজেল দামদো এক লিটারে 90 পয়সা নিচিনার আজি উঠাই দি কিনা এক সপ্তাহ ভিতরে দুবার উঠাই দিছে। দিল্লীদি পেট্ৰলটো 98 ৰুপিজ 64 পইচা পাৰ লিটাৰ আছে আৰু ডিজেলটো 91 ৰুপিজ 58 পইচা আছে। দুচৰা মেট্ৰ' চিটিজ কাণ্ডিবি এইটো নিচিনা উঠাই দিছে। ইৰাণ ঝাগৰা সময় আৰু ষ্ট্ৰেইট অফ হৰ্মুজ দি ৰখাই দিয়াৰ পাছত গ্ল'বেল ক্ৰুড অইল প্ৰাইচেছ দি দাম উঠি যায় কিনা মে 15 তাৰিখ 1 লিটাৰ 3 টকাৰ পৰা উঠাই দিয়া হৈছে। আকাশবাণী কহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক চেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কৰ কহিমা দি ফ'ল' কৰিবি। আপুনি খান বা ইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা শুনিবলৈ পাব। ৱেলকাম বেক। আপুনি খান চাম লগা খবৰ শুনি আছে। সুপ্ৰিম কোৰ্ট পৰা জীৱন বচাই কিনে মানুহ খান সুৰক্ষা ৰাখিবলৈ কাৰণে ৰেপিড বীমাৰ ভাল নহ'বলৈ নহ'লে মালিক নাথাকিয়া খাতৰা কোট্টা খাণ্ডো সবচে পহিলাবাৰ কাৰণে মৰাই দিবলৈ অনুমতি দিছে। কোৰ্ট পৰা কৈছে কি যোন জেগাদি কোট্টা খান বেছি হৈ কিনে কোট্টা কামুৰীয়া নহ'লে হামলাবৰা মানুহ খান লগতে ধামকি কৰি আছে এইটো দি পিউনিচিপেল বডিজ পৰা মৰাই দিবলৈ পাৰিব। জাচাল মালিক নাথাকিয়া কোট্টা খান পৰা কামুৰীয়া ঘটনাখান আৰু ৰেপিজ কেচেছ হোৱা লগা মিডিয়া খবৰ থাকিয়া পাছতে চাই কিনে অৰ্ডাৰটো দিছে। একে সময়তে কোৰ্ট পৰা আগেদি অৰ্ডাৰ দিয়াৰ পৰা কোট্টা খান উঠাই কিনে ভেকচিনেশ্যন নহ'লে ষ্টেৰিলাইজেশ্যন কৰাৰ পাছতে ছাৰি না দিবলৈ অৰ্ডাৰ দিয়া হাতাই দিবলৈ মাঙি আদি কোৰ্ট পৰা মানি নাই। ইটোৰ পৰা কৈছে কি ইজাত লোকতে যি কিনে থাকিয়াতো কোট্টা খান লগা খাতৰা বা হাতী কিনে থাকিয়া হ'বলৈ লাগে। ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট সানুজ নিয়েনৰ পৰা দেশ বনাই দিয়াতে এগ্ৰিকালচাৰ লগা দৰকাৰ বঢ়াই থাকে জনাইছে। তাৰ পৰা নাগালেণ্ডে এগ্ৰিকালচাৰ অৱস্থাটো বেছি চিন্তা জনাই কিনে এগ্ৰিকালচাৰ ছাইণ্টিষ্ট লগতে ডিপেণ্ড কৰিয়া আৰু ষ্টেটে ছীড চাৰ্টিফিকেশ্যন এজেঞ্চি নাথাকে জনাইছে। শ্ৰী নিয়েনৰ পৰা নাগালেণ্ড ইউনিভাৰ্চিটি মিটচিফিমা কেম্পাছ লগা 32nd পাৰ্টিং ছ'চিয়েল দি কথা কৈছে। যাই যাবলৈ থাকে ষ্টুডেণ্টছ গতি তাইবাৰ কেৰেক্টাৰ আৰু ভেলিউ লগা দৰকাৰ জনাই কিনে তাই খান ইউনিভাৰ্চিটি জীৱন পৰা ওলাই যোৱা সময় শান্ত ৰিজিলিয়েঞ্চ আৰু ষ্টেবিলিটি হ'বলৈ মন উঠাই দিছে। কহিমা পুলিচ বা দুইটা আণ্ডাৰগ্ৰাউণ্ড মানুহ খাণ্ড ষ্টেট কেপিটেল দি জবৰদস্তি টকা পইচা উঠাই থাকিয়া দি চামিল হোৱা খান ধৰিছে। পুলিচ পৰা কৈছে কি কহিমা মেইন টাউন দি ইণ্টেলিজেঞ্চ পৰা অপাৰেশ্যন জাৰি থাকিয়াৰ পাছত যাকালি টেকনিকেল আৰু ফিজিকেল ছাৰ্ভেলেঞ্চ কৰাৰ পাছতে দুইটা একিউজ কাণ্ডো ৰাজু পইণ্ট এৰিয়াৰ পৰা ধৰিছে। তাই কাণ্ড কটকখয়ে ভেৰো আৰু মল্লভিউ খিছো পিজোচা কহিমা ডিষ্ট্ৰিক্ট বহিয়া আৰু অৰিজিনেলি ফেক ডিষ্ট্ৰিক্ট পৰা থাকিয়া খান পেহচান হৈছে। পুলিচ পৰা কৈছে কি কিছুমান ইনক্ৰিমিনেটিং ডকুমেণ্টছ দি গাড়ী টেক্স শ্লিপছ কমাৰ্চিয়েল টেক্স ডকুমেণ্টছ আৰু ৰেচিডেঞ্চি ৰেজিষ্ট্ৰেশ্যন শ্লিপছ মিলাই কিনে পাইছে। একটা কেছটো নৰ্থ পুলিচ ষ্টেচনটি দাৰ্জ কৰিছে আৰু ডাঙৰৱালা এক্সটৰ্চন নেটৱৰ্ক আৰু ইটো নিচিনা দোচৰা ডিষ্ট্ৰিক্টছ দি কৰি থাকিয়া জানিবলৈ ইনভেষ্টিগেশ্যন জাৰি যায় আছে।
আৰু ডাইৰেক্টৰেট অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ লগা ড্ৰাগছ কণ্ট্ৰল এডমিনিষ্ট্ৰেশ্যন পৰা একটা পাব্লিক নটিছ দি কিনা কছমেটিক প্ৰডাক্টছ নিয়ম নহয় কিনা চলা আৰু মিছা আৰু নকলি জানকাৰী দিয়াৰ খিলাপ খবৰদাৰ জনাইছে। ড্ৰাগছ কণ্ট্ৰল জেনেৰেল অফ ইণ্ডিয়াৰ পৰা এডভাইজৰী দিয়া

0: যদি নোটিছটো ইছ্যু কৰিছে। ডিপাৰ্টমেণ্টৰ পৰা কৈছে কি কস্মেটিক্স কাণ্ডো চাফা কৰিবলৈ সুন্দৰ বনাবলৈ নহ'লে ছাবলী আলাগ বনাব কাৰণে জ্বলাবলৈ ড্ৰাগছ এণ্ড কস্মেটিক্স এক্ট 1940 আৰু কস্মেটিক্স ৰুলছ 2020 নিচিতি বনাই দিছে। ইনজেক্টেবল প্ৰিপেৰেশ্যনছটো কস্মেটিক্স নিচিতি নাহে আৰু কস্মেটিক্সটো খালী এক্সটাৰনেল কাৰণে চলাবলৈ কিন্তু কনজিউমাৰ্ছ প্ৰফেচনেলছ নহ'লে এস্থেটিক্স ক্লিনিক্স পৰা ইনজেকশ্যন পৰা এডমিনিষ্টাৰ কৰিয়াটো মানা আছে। নটিছ পৰা কৈছে কি মানা কৰি দিয়া ইনগ্ৰিডিয়েণ্টছ জ্বলা লেবেলছ লগা গালত জানকাৰী দিয়া আৰু ইলাজ কাৰণে কস্মেটিক্স জ্বলা খানটো এক্ট লগা প্ৰভিজন নামানি আছে। জানতা খান লগতে এইটো নিচিনা কাম খান্দো চেণ্ট্ৰেল নহ'লে ষ্টেট ৰেগুলেটৰী অথৰিটিৰ লগতে ৰিপৰ্ট কৰিবলৈ মনতাই দিছে। খবৰ শ্ৰেষ্ঠ হেডলাইনছ দুবাৰ জনাই আছে। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৰ পৰা আৰ্টিচেন্স আৰু ৱেভাৰ্ছ লগা গ্ৰথ কাৰণে ডাঙৰ মদত দিবলৈ অনুৰোধ কৰিছে। নাগালেণ্ড পৰা চাইল্ড প্ৰটেকশ্যন লজ দি কনচালটেটিভ মিট ৰাখিছে। ইউনিয়ন এম এছ এম ই মিনিষ্টাৰ জিতান ৰাম মাঞ্জীৰ পৰা নাগালেণ্ডে দুদিন কাৰণে আহিছে আৰু তেল লগা দামটো এক লিটাৰী 90 পইচাৰ পৰা উঠাই দিছে। এইটো লগত আজি চাম লগা খবৰ ইমান ডিচেছ কৰি আছে। শুনি থাকিবি আহিয়াকালি ফুজো 7:25 নাগামিজ খবৰ আনি দিবলৈ আছে।
1: Attention everyone, the HIV and AIDS Prevention and Control Act 2017 stands for protection of rights of HIV infected and affected persons.
2: The act prohibits discrimination against individuals based on their HIV status in various settings, including employment, education, healthcare and other public services.
1: Let's build a world where stigma has no place.
2: This information is brought to you by Nagaland State AIDS Control Society.